ভূতি আসুনি দিছে না, শোধি তোষ আকাশে, কুঠে শোধিসি রামেশ্বরন, কুঠে শোধিসি কাশী, হৃদয়াতীল ভগবন্ত রাহিলা, হৃদয়াতুন উপাশী। ভগবন্ত আপল্যা হৃদয়াত আসতো, প্রত্যেকাচ্যা অন্তরঙ্গী আসতো, वाऱ्यात असतो, ताऱ्यात असतो, फुलांच्या गंधात असतो, पानांच्या सळसळीत असतो, रंगाच्या रंगी असतो, शब्दांच्या अर्थी रमतो, सुरांच्या स्वरात वसतो आणि